0: প্ৰিয় শ্ৰোতাগি লাগে নমস্কাৰ আৰু ওৰাৰ লগতে সুন্দৰ বিয়ন ইদা আকাশবাণী কেন্দ্ৰটো ৰাম মিডিয়াম হৈ আপেলা 243.31 মিটাৰ আৰু কিলো হৰ্জ 1233 নি অনুষ্ঠান প্ৰচাৰ হোৱা লাগিছে কাছা আজি বৃহস্পতিবাৰ ছেপ্টেম্বৰ মাছলা 17 তাৰিখ 2026 আৰু সময় ভিয়ান ল 6:30 পাৰ হোৱা লাগিছে।
1: আজি অনুষ্ঠান নিয়ে প্ৰথমে আপুনি গিলা শুনিবগে পাব বিশ্বকৰ্মা পূজাৰ বিষয় নি এক ৰাহুটোকে।